0: যাতে তেওঁলোকে লাভটো পাব, সেইকাৰণে আমি যেনেকৈ পালোঁ তেওঁলোকে যাতে পায়।
1: খৰিফ ফচল বীমাৰ বাবে শীঘ্ৰে পঞ্জীকৰণ কৰক।
2: বেংক শাখা, বীমা কোম্পানী, কৃষি ঋণ সমিতি, জনসেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক।
1: ফচল বীমা সম্বন্ধীয় তথ্য পাতিৰ বাবে হেল্পলাইন নম্বৰ 144 47 লৈ কল কৰক।